শব্দ রসুল্লাহ সাল্লাহ ওসাল্লাম ইন্ন বৈন রজুলি ও বৈন শিরকি ওয়াল কুফরি তারকাস সালাহ, sesungguhnya batas antara seseorang dengan kesyirikan dan kekufuran adalah meninggalkan solat. Hadis riwayat Imam Muslim.